0: ཡང་ཚེ་དེན་བི་ཉེན་ཁན་ཇོ་པུ་ནམ་པ་དར་ཏ་ཆེ་ཆེ་སེན་ཅིན་ནང་གུ་ནུན་དེ་བར་ནང་ཆན་ཅི་པོ་ཉ་གེ་ཕ་ཏུང་ནེན་ཆེ་གིན་ཚམ་དེན་རིང་གིན་ཚན་ཐར་གེ་རེ་དེ་ཐ་མོ་སེར་གུ་ནུ་གོ་དོན་ནེན་གིང་ལག་ཅི་ཡ་གོ་དེ་ཡོལ་དེ་ན་དེ་རིང་གི་ལེན་ཚན་དེ་ཇལ་དེ་ཏང་རིང་ཚན་ཐར་གེ་རེ་དེ་ཐ་མོ་སེར་གུ་ནུ་གོ་དོན་ནེན་དེ་ཕན་ཚ sendin chi thigab den chi tigsim ni ge rngaxsim thik kelim de khabar yong bar rga se se tena dar ta yong chupuz ge kelim na ge yo ke chi chup ni ge khabar ni len zgi yil we chup chu de mo
1: seven do na de mo na
0: de mo ya a chi khwan chu tena cham de ne ergin zen thar ge re di chamu se ergun ge dong len de lg chi ya go de yul
1: o ya ya de ta ke de chamu to ra chu ra sen ta shi thar tong a chu sam bo so ya ka de warman thinchi bhonya gan gon gan ba soin jek ko gon gan ba de jalan to gon gan ba yong a e li pha de song ju che to hon do na chuk ne yen
0: re
1: to man ta ge gan nam ba yong chuk ne
0: re
1: de thang ji mo na nga de ka ang ga ka ji mo ta de
0: Gadin da sanji tsuni ga
1: odon
0: kan ngi mastanga Gadin da sanji tsuni ga Ale Ade mangaz ke nyamle ne zi yuta darma chig mi chig Ade tena thangji mayang chim men thete nga chu len chen de nyon da cheri wa jin de ko ji she che thwi la
1: O ya ya ya kwa ten che
0: Ya tena ne ko demo
1: Ya demo
0: Ya Wei tu po che demo
2: ओ देमो गुनबा ति थिलो दमा देमो
0: देमो दिना छमदने अर्गनजन थर्ग रदि ठामु से अर्गुनु गो तोने जिक लखचिया को दि यल
2: या ने तुमे छो लोने ठंगंग गुनजमा योंग आस्ति फने
0: दे
2: कत करु जक थत
0: दे
2: ते जुने रंग तन चो माल आस्ति फने ते जुने रंग फन म सो शान जन रे हो रो देवा ग देमे यो हं अदा द छे नेन खयो
0: हं
2: जुन थंगार यो जक दे
0: या छो रे वा छ जक
2: ये दोबेगा ति थिरो छमु छ तो रे वा जक
0: Tina, Tanga Jimagalin, Tanga do big of a moot herring, two moots here going to Galanti, Churi wasn't the Cotilla.
2: Yeah, not the Cotin.
0: Yeah, Tina, Mentatanga to Lin, send the Yamber Gas, set in Anica Codemo.
2: Ah, Demo.
0: Yeah, to put on bat in a Sam the near chin yam chicker, Gunzen Tarke, a ready Tamus here going to go to Lende, Yam Sajigil.
1: ཁྱི ओ ते दादख चोमो छेनो रोमा गे लीदी सिंसे यों वे चाशे मो नंग लगची सकवायं
0: अरे
1: या लिंसन जिमी ना ता तिगे अलम्मा ता आयामो रोमा गे तागे श्यामा ला चेंबो तेख्ची ताना
0: Ya, tina tangji ma glen chen nga la ma yang mu do ma ge shang ma la ser gu nu ge ser gi ti chori wa jin de ko tri la.
1: Ya, ko tin che.
0: Chu me ke tina men te tanga chu len chen de nyem bur ga se she tina ne ke ko de mu.
1: Ya, de mu de mu.
0: Ya. Ya, tu pna ba tina cham de ni nga chi nyam chi ge gen zin tar ge re di cham mu ser gu nu go dong len de nyam se ji ju yil.